0: আর তো বিয়া করি বললাম নয়শিল বুড়া হারে, আর মা বাপে আরে বিয়া করি বললো হইয়ে আর তো সুড়ো বেনা শিল হ্যাঁ লাভলি আর তো বিয়া করি বেলা বিটি। আর তো ফেরাশানি লাগে আয় বিয়া করি বললো রেডি নয়শিলাম, লেকিন আর যিন সমাজ আমার মানুষ আছে ই তারা হজন খারাপ হতা হিন আল্লাহ বলে আর মা বাপ আরে বিয়া দে বলা বললো সায় আয়ে খারাপ হতা হিন তো বাসি বললো আয় বিয়া করি বললো রাজি হই। আয় আয়সা আয় রোহিঙ্গা আয় এখন 85 বছর আয় মালয়েশিয়া আমার ট্রান্সলেটর আয় যেতে এখন 13 বছর এতে আর কান ছবি আর গো ফ্রেন্ডত্ব যিবা আর হাজবেন্ডের বিয়ে দিকে দেখি বা দে আর কন্ট্রাক্ট লইবা দা আর কল গঞ্জে আর বিয়া করি বললা হইয়ে আ হই দে বিয়া নবজ্জু মাই আয় ফোল ডাকিব তো বাদে মানুষই বিয়ে আর মা বাপরে সিনে আজ তোমার ফোল ডাকি মানুষই বিয়ে আর মা বাপ লোয়ের কন্ট্যাক্ট করছে আর মা বাপ লোক কন্ট্যাক্ট করি বাদে তারা রেডি করে ফেলে দেখে
1: malah di adat kita itu tidak mendukung adanya perkawinan usia anak karena ada apa ya kayak persyaratan bahwa harus bisa menenun sebanyak 114-an mungkin ya tenun. Nah, itu yang harus dilakukan sebelum mereka menikah dan itu sekitar usianya di atas 20-an. Namaku Suci Apriani, usiaku 24 tahun. Aku aktivis pencegahan perkawinan usia anak. Aku memulai gitu ya aktivitas untuk ini memperjuangkan terkait tentang pencegahan perkawinan usia anak dikarenakan aku melihat sendiri bahwa kakakku melakukan perkawinan usia anak, kemudian aku melihat dampaknya sendiri gitu kan ketika keponakanku tidak tinggal dengan orang tuanya, kemudian di lingkungan sekitarku juga sama. Aku ngerasa bahwa ini harus ada upaya untuk mencegah ini. Ya, aku bergabung ke KPAD pada tahun 2017. KPAD itu kelompok perlindungan anak desa. Nah, kita keliling dari dusun ke dusun. Jadi dari setiap dusun kita keliling membawa banner. Kan 300 lebih tanda tangan. Nah, di situ ada tokoh agama, ada tokoh masyarakat, ada ibu-ibu, bahkan remaja juga ikut menandatangani petisi itu. Nah, itu menjadi suatu hal yang membuat kami tuh ngerasa bahwa wah, ini ternyata banyak yang mendukung dan ini menjadi suatu hal yang mulai menjadi star gitu ya, star untuk kami.
2: Oh, choti umar ki shaadiyan kar rahe hote hain, wo ye kehte hain ki ghurbat ki wajah se. लेकिन हमारा जो जो ऑब्जर्वेशन है वो यही है कि बेटी चाहे किस भी क्लास में पैदा हो उसको बोझ ही समझा जाता है। मेरा नाम मारवी अवान है, मैं हैदराबाद सन से ताल्लुक़ रखती हूँ, मैं औरतों और बच्चों के हकूक़ के हवाले से काम करती हूँ। सबसे अहम है कि ख़वातीन को उनके हकूक़ के बारे में और कानून के बारे में कुछ मालूम नहीं है, तो उनको उनको उनको उस हवाले से नॉलेज देना, छोटे छोटे गांवों में छोटी छोटी कम्युनिटीज़ में वुमेन प्रोटेक्शन सेल जाता है, हमारी टीम जाती है, हमारे रजाकार जाते हैं। बहुत सारी छोटी उम्र की शादियां हमने बहुत कामयाबी से रोकी हैं और उन बच्चियों को उनका बचपन वापस दिया है, उनकी तालीम का हक उनको वापस दिया है।

0: আর তো বিয়া করি বললো নসিল বুড়ো হারে, আর মা বাপে আরে বিয়া করি বললো হইয়ে, আর তো সুড়ো বোন আসছিল হ্যাঁ লাগলি, আর তো বিয়া করি বেলা ভিজি। আর তো ফেরাশানি লাগে আয় বিয়া করি বললো রেডি নসিলাম, লেকিন আর যিন সমাজ মানুষ আছে ইতারা হদিন খারাপ খাওয়া তো হিন আল্লাহ বলি, আর মা বাপ আরে বিয়া দে বলা বললো চায়ে আয়ে খারাপ হওয়া তাই হিন তো বাসি বললো আয়ে বিয়া করি বললো রাজি হই। আয় আয়সা, আয় রোহিঙ্গা, আয় হোম ফসাজ বসার, আয় মালয়েশিয়া মারা ট্রান্সলেটর, আয় যেতে তোর বছর এতে আর কান ছবি আর গো ফ্রেন্ডত্তু যিবা আর হাজবেন্ড বিয়ে দিকে দেখি বা দে আর কন্ট্রাক্ট লইবা দা আর কল গুজে আরে বিয়া করি বললা হইয়ে আ হই দে বিয়া নগুজু মাই আই ফোল দেখিব তো বা দে মানুষই বিয়ে আর মা বাপরে সিনে আই যে তোমার ফোল দেখি মানুষই বিয়ে আর মা বাপ লোয়ের কন্ট্যাক্ট করছে আর মা বাপ লোক কন্ট্যাক্ট করি বা দে তারা রেডি করে ফেলে দেখে
1: malah di adat kita itu tidak mendukung adanya perkawinan usia anak karena ada apa ya kayak persyaratan bahwa harus bisa menenun sebanyak 114-an mungkin ya tenun. Nah, itu yang harus dilakukan sebelum mereka menikah dan itu sekitar usianya di atas 20-an. Namaku Suci Apriani, usiaku 24 tahun. Aku aktivis pencegahan perkawinan usia anak. Aku memulai gitu ya aktivitas untuk ini memperjuangkan terkait tentang pencegahan perkawinan usia anak dikarenakan aku melihat sendiri bahwa kakakku melakukan perkawinan usia anak, kemudian aku melihat dampaknya sendiri gitu kan ketika keponakanku tidak tinggal dengan orang tuanya, kemudian di lingkungan sekitarku juga sama. Aku ngerasa bahwa ini harus ada upaya untuk mencegah ini. Ya, aku bergabung ke KPAD pada tahun 2017. KPAD itu kelompok perlindungan anak desa. Nah, kita keliling dari dusun ke dusun. Jadi dari setiap dusun kita keliling membawa banner. Kan 300 lebih pendatang tangan. Nah, di situ ada tokoh agama, ada tokoh masyarakat, ada ibu-ibu, bahkan remaja juga ikut menandatangani petisi itu. Nah, itu menjadi suatu hal yang membuat kami tuh ngerasa bahwa wah, ini ternyata banyak yang mendukung dan ini menjadi suatu hal yang mulai menjadi star gitu ya, star untuk kami.
2: Oh, chhoti umar ki

0: আর তো বিয়া করি বললাম নয়শিল বুড়া হারে, আর মা বাপে আরে বিয়া করি বললো হইয়ে, আর তো সুড়ো বেনা শিল হ্যাঁ লাগলি, আর তো বিয়া করি বেলা বিটি। আর তো ফেরাশানি লাগে আয় বিয়া করি বললা রেডি নয়শিলাম, লেকিন আর যিন সমাজ আমার মানুষ আছে ই তারা হজন খারাপ খাওয়া তো হিন আল্লাহ বলে, আর মা বাপ আরে বিয়া দে বলা বললো সায় আয়ে খারাপ খাওয়া তাই হিন তো বাসি বললো আয়ে বিয়া করি বললো রাজি হই। আয় আয়েশা, আয় রোহিঙ্গা, আয় হোম 85 বছর, আয় মালয়েশিয়া আমারে ট্রান্সলেটর, আয় যেতে হ্যাঁ 17 বছর, এতে আর কান ছবি আর গো ফ্রেন্ড তো যিবা আর হাজবেন্ডের বিয়ে দিকে দেখি বা দে আর কন্ট্রাক্ট লইবা দা আর কল গুঞ্জে আর বিয়া করি বললা হইয়ে আ হই দে বিয়া নগজ্জু মাই আয় ফোল ডাকিব তো বা দে মানুষই বিয়ে আর মা বাপরে সিনে আজ তোমার ফোল ডাকি মানুষই বিয়ে আর মা বাপ লোয়ের কন্ট্যাক্ট করছে আর মা বাপ লোক কন্ট্যাক্ট করি বা দে তারা রেডি করে ফেলে দেখে
1: malah di adat kita itu tidak mendukung adanya perkawinan usia anak karena ada apa ya kayak persyaratan bahwa harus bisa menenun sebanyak 114-an mungkin ya tenun. Nah, itu yang harus dilakukan sebelum mereka menikah dan itu sekitar usianya di atas 20-an. Namaku Suci Apriani, usiaku 24 tahun. Aku aktivis pencegahan perkawinan usia anak. Aku memulai gitu ya aktivitas untuk ini memperjuangkan terkait tentang pencegahan perkawinan usia anak dikarenakan aku melihat sendiri bahwa kakakku melakukan perkawinan usia anak, kemudian aku melihat dampaknya sendiri gitu kan ketika keponakanku tidak tinggal dengan orang tuanya, kemudian di lingkungan sekitarku juga sama. Aku ngerasa bahwa ini harus ada upaya untuk mencegah ini. Ya, aku bergabung ke KPAD pada tahun 2017. KPAD itu kelompok perlindungan anak desa. Nah, kita keliling dari dusun ke dusun. Jadi dari setiap dusun kita keliling membawa banner. Kan 300 lebih penanda tangan. Nah, di situ ada tokoh agama, ada tokoh masyarakat, ada ibu-ibu, bahkan remaja juga ikut menandatangani petisi itu. Nah, itu menjadi suatu hal yang membuat kami tuh ngerasa bahwa wah, ini ternyata banyak yang mendukung dan ini menjadi suatu hal yang mulai menjadi star gitu ya, star untuk kami.
2: Oh, choti umar ki shaadiyan kar rahe hote hain, wo ye kehte hain ki ghurbat ki wajah se. लेकिन हमारा जो जो ऑब्जर्वेशन है वो यही है कि बेटी चाहे किस भी क्लास में पैदा हो उसको बोझ ही समझा जाता है। मेरा नाम मारवी अवान है, मैं हैदराबाद सन से ताल्लुक़ रखती हूँ, मैं औरतों और बच्चों के हकूक़ के हवाले से काम करती हूँ। सबसे अहम है कि ख़वातीन को उनके हकूक़